0: Ini boil kore jai holi pe ami tu bije aji rati nishna bije ba ro kali morning te itu boil kore jai ba kila mani bije he boil kora tam te olop izin nishna se itu karna ami tu bije to bije peche te holi guti tu dangor dangor ula jai to holi pe ami kan dekchi tu kiman says te he kiman panaba pare itu bi zanyuwa lage to soybean itu panatam te boil Ini jekat ya, inka boil kuru bala utabo. To inka boil kuri thagi kena pani khatam holipi itu side aru alag tu holipi pani goram hoda rakibo, ready rakibo aru pani khatam holshakole aru goram tadi halibo aru thanda pani halishakole aru pat napake. Ini kacang sih nak hijau itu kerana itu air kub natam tu, soyabin natam tu itu hoda. Pani goram kurge na khatam hoile bi to tati inga hali halke na pna to pna tam te bi ini ajikali to jan khan te bishe kokar pre he banai jae hole bi kokar to pna bo pare it tati bi pna thage hole bi tati pna to mitha to alap kumte ase aru dekchi te banai gena dek to khuri jala zgate uthai gena khuri pre he Inga boil korahe ita shabshi itu mitase. Ami itu bi nije experience lagahe kuasa nahole. Ami to manke bi hudaya bi nahoe, manke bi kopya laga bi nahoe. Haro nije experience lagahe kuasa de. To dekchi pra inga panabo, inga panai gina itu panatam tepe manu to hale kuri bi msamshi tu tati nahale. Aru kiki kunda kan bi tati nahale. Ini shida kuri pra he, aru kuri pra tu Guru Pukunda to Kunda can be assay. It to Garnier Amito Hotai Kalia Holly Nibdipi Nagakati Bishitale. Aro it to Panabo Guagina Mito Hotai Nagakati in Tiger. Nagagat Lagabi advertised Guri Dassete. To Nagagat Brahe Inca Dangor Dangor Kani Jokati Inca Haliba, Ro Inca Dickjit Inca Boil Guri, Taikiba, Aro Inca Gurigana, Iku Tatina Halibo. Gite. Kita bagi kunda halis sekali itu bi biasa itu kerana kali kuri prahe, atau dasar kuri itu halis pat jalaba atau khatam haja itu kerana naga kat tu hatta jadi thaya tu itu pra itu he goram inka kuri dangor dangor diuta tinta halikena inka boil kuri thaya bo, atau itu loko laga ayku sayabin itu tu bisi derin napa ke ini itu tu area area hisap dia saya bin pi alap alap tu ala kasi, halipi amikan jala tu ini kukur dan halipi ini dikci tu halipi ini 2-3 hours tu halai ini pakai, aru kita bato ini 3-4 hours pi lagi, ingka kuri kena boil kuri thaki ba, boil kuri thaki kena kita itu sah kena alap norm hoshogle halipi bishin norm pi nohba lagi, bishin gatja pi nohba lagi, local tu bishin norm pi nohigena namai diba lagi, namai kena itu amikan itu tadi pucibole redo grubole tu itu local pra amikan ken pra pana aru bimbo pra basket pana na itu tadi amikan panai kiman panai sih itu hisap dia size deh itu aku ni tadi puja boleh rakibo boleh be first tu pata rakibo itu puji boleh laga rakibi pata bi shop nol eh aru ini lagi laga pata ektase itu inka pata rakibi na itu ayuku boleh kura tu tadi halibo boleh be panie tu shop jabo di bawah lagi panie allah pi tadi buhesho boleh itu aku ni saya bin itu tu Tengah hujan, itu kerana banyak shop jabu dikena, tadi basket dia patah rakadu tadi halibo, halikena bal bal cover kurubo, cover kurikena gas ulabo nanti bo, tik tak rakibo, aru ini rakisha kala pat nopece, itu kerana inka cover kura pecete, itu juga dia amikan pasat pakana. Tadi ji bishi nedibi holibi ji namai dibi kumte ha pechete goram olap lagi bale nibte tati bhatsat paka la ki chinte tati rakhibo rakhi kena goram to olap inkai hit to jabo dibo lage aro ji bishi hoshe kole basket bi jala dibo aro eto aiku bna soyabin itipe kala hoja itu garne gorom de lage hole bi bishi to nokru bola ge inke hoshe kole ini summer to hole for the 4 or 5 days bi ini puchi jae hole bi winter to hole ek din du din to extra days olab lage jae hole bi itu to gorom dishe kole dere na lage hole bi itu itu puche puche te ek din bi par hoshe kole itu bi अखने तो मिठा कुमते होइजा आरो नोपन छापि कुमते होइ इतो मिठा तो अलप कुमते होइजा इतो गर्ने ठीक दमते हे इतो खुन्दिबा लागे आरो खुन्दिगेना खुन्दे बिछते पता तो अलप सेज दंगर दंगर पुरा हे पन्दे होले बि पता बि इतो कभर कुरा बि पता बि सब न लागे दे कुनबा इतो अखने मिठा होबले लागा पता सेते दंगर दंगर कभर कुरबले খাবলে লগা পাতা নহয় কিনা পানী দিবলৈ লগা পাতা তো খাই লগা ভাল ওলাই এইটো পৰা ভাল পৰা কভাৰ কৰিব এইটো কভাৰ কৰাবি চেন্দা থাকে আৰু ফাটা ফাটি দুটো নালাগে ভাল পৰা কভাৰ কৰি কিনা বেছি ডাঙৰ বি নহয় বেছি ছোট বি নহয় বেছি মস্ত বি নহয় পাতলা বি নহয় কিনা একটা হিচাপ দিয়ে পানী দিব পানী দিয়া পিছতে কভাৰ কৰা পিছতে এইটো জি জ্বলাই লগা চিকাই ওপৰতে ৰাখিব জি এইটো ওপৰতে ৰাখিব আৰু লাইন কৰি কিনে ৰাখা তামতে ঠিক চেণ্টাৰতে জুইটো বিচি যায় হ'লে বি চাইড চাইডতে হ'লে জুই অলপ কমতে আছে এইটো কাৰণে কেতিয়াবাতো এইটো পজিশ্যন বি চেঞ্জ কৰে পালা পালি কৰে এনেকৈ কৰি কিনে এইটো জ্বলা তামতে কেনেকৈ জ্বলাব লাগে কেনেকৈ চোকা কৰিব লাগে এনেকৈ কৈছে ক'লে চোকা কৰা তামতে এইটো নাগা কাট খুৰি ডাঙৰ ডাঙৰ এইটো ধুঙা বেছি নলবলৈ লগা এইটো তাতে এনেকৈ এনেও গৰম এনেকৈ কৰি কিনে শুকাব তো নাগা কাট পৰা এনেকৈ হিট নাগা কাট লগা খুৰিটো হিট বিচাৰ আছেতো এইটো পৰাহে এনেকৈ শুকাব শুকাই কিনে এইটো পজিশ্যন বি এনেই চেঞ্জ কৰি থাকিব আৰু শুকাতামতে কণ্টিনিউ শুকাব লাগে নহ'লে কেতিয়াবা ৰাখিব কেতিয়াবা শুকাব এনেকৈ হৈছে ক'লে আখনেতো ফ্ৰিজতে হ'লে মিঠা হ'লে বি পিছতে হ'লে চেঞ্জ হৈ যায় এইটো কাৰণে এনেই শুকাতামতে এনেই কণ্টিনিউ শুকাব লাগে সোমাই পিছতে হ'লে একটা কথা কিন্তু বহাতামতে না এনেকৈ জ্বলাব লাগে আৰু খুৰি বিচাৰ আছে কয় কিনা খুৰি ফ্লেম বিশ্ব হৈছে ক'লে আখনেতো কাল্লা হ'ব আৰু ভিতৰতে হ'লে কাচ্চা আৰু বাহিৰতে হ'লে কাল্লা এনেকৈ হৈ কিনা ইমান চাবলৈ বি ইমান ভালটো নহয় এইটো কাৰণে খুৰি ভাল জ্বলাই কিনা আৰু এইটো জ্বলা এইটো আখনে চোকাতামতে বেম্ব খান কাগজ খান কুন্দা খান প্লাষ্টিক খান একো তাতে নাহিলে দেই আমি খানটো মাচিষ্টক বি তাতে জুই নজ্বলা হৈ যায় আৰু এইটো জুই জ্বলাব ক'লে আখন এইটো চব নামেৰে থাকি কিনে এইটো জুই জ্বলাব আৰু জুইটো ভাল পৰা জ্বলাই কিনে কুন্দা চব খতম হৈছে ক'লে এইটো আখন এইটো তাতে জেগাতে তাতে ৰাখি কিনেহে শুকাই এনেকৈ হৈ কিনে চাফা চাফাই পৰাহে আখনে চোকা কৰে দেই আখন এইটো বেছি মানুহ নাজানে নহ'লেতো এইটোতো বেবি নিচিনা আছে বেবি নিচিনা আছে এইটোৰ পৰা মিষ্টেক হৈছে ক'লে টেষ্টটো অলপ বেয়া হৈ যায় এইটো কাৰণে এইটোতো একদম কেয়াৰফুল কৰি কিনেহে বনাই দেই এইটো কাৰণে আজিতো এইটো শুনীয়া মানুহটো চব বনাব পাৰোঁ বুলি আমিতো বেছি খুচি পাইছে তো পইলাতো আখো আছে তাইতো আখো মিনিংটো কুন্দা লগা আছে হ'লে বি এইটো কুজুনা কালিতো তাইতো আখনিয়ে এনেকৈ মাতি দিছে এতিয়াতো বি এইটো জ্বলাই থাকে তো আৰু ছেকেণ্ডটো আমি ফ্ৰিজতে হ'লে লোকেল লগা কৈ দিছে হ'লে বি এতিয়াতো মাৰ্কেট লগা চয়াবিন এইটো কৈ দিব তো মাৰ্কেট লগা চয়াবিন আইখু এইটোতো হ'লে বেছি গুটিটো অলপ ডাঙৰ আছে আৰু ভিজিছে ক'লে খোলাৰ নিচিনা ডাঙৰ ডাঙৰ হৈ যায় আৰু এইটো বইল কৰা তেন্তে পোনা তেন্তে হ'লে একে আছে ইমান আলাগ নহয় হ'লে বি এইটো মাৰ্কেট লগা আইখু চয়াবিন এইটোতো অলপ টাইম এক্সট্ৰা বনাব লাগে নহ'লেতো এইটো olap karabra nami chokole te do khone to mithan hoigina tenga hoija etbra local bra olap norom hoba lage boil kura tamte nohle to dusra to shab ekhi ha se
1: acha to madam apni detail bra akhone to kininga banai itu ami khan na listeners khan ge koi dio to ekdam khushi paise aro ekta question hudu mon thage to madam idu ahonidu nagakat prahi sukha kurbo to idu nagakat chulai libi kiman din ji obre rakhile thik hobo apni experience pra
0: cha hole ami to ami ko to sab ami laga experience pra ko asete to nagakat pra sukha kure shokole bi continue jalai shokole any 3-4 days te bi any sukha pare
1: acha
0: hole bi town te hole khuri to alap gumte ase shabi kin hoy itbra khuri alap gumte ho chhole ek hafta bi lagi ja
1: acha
0: hole bi continue shika gur le the shab she bhala se te
1: acha acha aro idu ami khan huniye do rumors na husa se na jine hole bi ahone do gao thik thaga dam ni banavi iniga koi to itu kiniga apni bishisal experience hui gina se itu labi alo koi di la bhal na ki laga time de ahoni banai le bhal ase itu
0: hoi itu hui da pe bishu khusha se de to ahoni apna bale tam te hole itu to sab mane inyu openly katha inga hoda hui dina kore hom hole pe ami laga experience bra mi janya to gau tik tak thaga tam de banai le bhal aro itu maiki khan Mina de any bitter jenna, that be napana. A row gout tick tack no holiby. Gout tick tack no holiby, it be napana.
1: Acha, a row, idu, ahonidu, kinning a banai, a mikanjani paishi aji. A row, jet process, kinning a banai, jenny libby, kumba hat to the mita, kumba hat to the iman mita nathage. Do idu a mikanjanu munjado, idu do, kinning a banai process oporehi mita huina, kumba hat te mitas na, kinigas na, ahonido.
0: Acha, hole. Ita do generation ka, jajashe, do do. Shop iki asena lakasena zani holipi amizanya tok to pui labra grandmother kan ita ahonya ta kan la hatte bishi mitase inge kwa kan to generation kiman jelepi ta kan hatte bishi mitase holipi kunwa ti man careful iban bhal pra pane thakche kolipi pui la grandmother kan ta kan la hatte man mitane o inge kwa kan to generation tok bi inga ja laga pe asete
1: acha thik ase idu madam aro idu next question apni ke hudiu man thaka do the best way to eat ahone ahone do sabji banatam de kinega kiman quantity dhale kinega banaile bhal hobo aro itu apni itu opore ami particular ekta question hudiu man thaka do idu sumilaga most popular dish smoked pork with ahone kuina ami khan naga manu sob aur bahar manu sob khushi pai dege to idu smoked pork with ahone to kinega banai apni puela itu koi dile bishi bhal
0: acha idu ahone bishi mitha hoise kole bi itu panabale laga itu nje kinge panabo inke hoija hole bi itu ahone shika kurbo pork meat itu shika kurbo inka shika kurgena ekilege pna to shap man khushi pae holebi ami first the kobale to ki sabji pna lebe akhone mitha hole sabji shap mitha hoye holebi akhone mithan ho shokole ki iman bhal holebi mitha to kumte hoye ja to ami kan smoked pork itu pna to shap man khushi pae to dosra pra ta ti marcha akhone nimok itu shap olap double halye tati to olap jal pna bale ase to garu mongso lokote ase to olap jal pna bale se to pra khonya pna to sab chi tati olap do hali de hole bi marcha nimok mongso sab iki balance hoba lage n hole ekta bisho hoise kole de bi mitha to olap iman no hoije aru pata sata de hole
2: Dear listeners, asha ase aji laga interview huni thakya sob bishi hiki paise kali aro iki homoy hunibo folk tunes with women opore maki manu laga awaz karyakram. Dhanyabad.
3: Good morning. Ito Akashwani Kohima Itiani DSA Ekarobajathalaga real time traffic updates. Mohongolora PHQ junction de jalaga heavy traffic takiese. PHQ junction by Mohongola de Ahialaga light traffic takiese. Judy Apnigan traffic avoid Kobo Monasukule. All ministers seal jail colony laga rasta lobo pariba. BHQ junction bra major junction de jalaga heavy traffic thakiyase major junction bra BHQ junction de uthe laga light traffic thakiyase itulaga twitter alternate route thakiyase paramedical model IG aro lady miles road this bicket par raju point de jalaga moderate traffic thakiyase aro raju point par this bicket de ahia laga heavy traffic thakiyase itulaga tinda alternate route thakiyase dispicket raja point box cutting and chege census point aru phulbari khujuse local ground aru raja point thakiyase raja point par census point te jalaga light traffic thakiyase census point par raja point te jalaga heavy traffic thakiyase itulaga ekta alternate route thakiyase census point and chege aru paki high school junction to census point aru chege to census point itu sob ja aro ahakan sobi light traffic thakiyase to my dear friends itu eta ke chaji ekro baje thalaga real time traffic updates itu laga next real time traffic updates aro achi pujo laga last real time traffic updates ani di hobo paru baje te to apni kan sobi hunik mane traffic laga sob niyam mane kina seat belt lagai kina helmet lagai kina traffic chulawal kane koi di ase

Thank you so much, Ali Mong Yimkyong, for writing into us. আৰু আপুনি ভি আপুনি লগা ৰিকুৱেষ্ট মানে আপুনি লগা ফেভৰেট ছং ৰিকুৱেষ্ট কৰিব পাৰিব আৰু ইয়াতে আথ্ৰন য়িমখং ফ্ৰম য়িমখং ফ্ৰম কোহিমা তাই ভি গানা শুনি কিনা এনজয় কৰি আছো লিখি দি আছে আথ্ৰং আপুনি ভি ৰিকুৱেষ্ট লিখি ইনা পতাই দিব পাৰিব আপুনি খান শুনিব মন যা লগা অ'কে আৰু ইয়াতে আমি খান লগা লিষ্টনাৰ ৰুকুবিলে মেথাবৰা কৈ আছে দিলৱালী ফিল্মৰা এনি ছং প্লে কৰি দিবি আৰু তাইটো কি ডেডিকেট কৰি দি আছে অমল বসুমতাৰী সুনীতা বসুমতাৰী বিমল বসুমতাৰী ৰাকেশ বুজাপতি হিতেন্দ্ৰ দাস ৰমেশ পাত্ৰ সুনীল বংছো দীপাশিষ হাজৰিকা যোগেন্দ্ৰ ড্ৰম্পি জুপাকি জমিয়ৰ অখুজো চুবি ব্ৰাদাৰ্ছ অবিনাশ তালে বিক পাইখুন মুন্না মন্দিৰা শিখাৰী ৰংফাৰ কাছিম আলী চন্দ্ৰ ডিমং ৰাজেশ কুমাৰ আৰু টু অল দি আৰ্টিষ্ট কুইন আৰু ৰুকুবিলে মেথাৰ লিখি নাপতাই দি আছে মই চব লিষ্টনাৰ্ছ খান আৰু আৰ্টিষ্ট খান এইটো কি ডেডিকেট কৰি দি আছে আৰু ৱেল দিলৱালী ফিল্মৰ আমি কানি শুনি হ'ব অৰিজিত সিং আৰু অন্দৰা মিত্ৰা অৱস্থে মিউজিক দিছে প্ৰীতম লিৰিক্স অমিতাভ ভট্টাচাৰ্য আৰু আমি খেল লগা নিচিনা পাইখুন মুন্দা জৰাই টিঅ আছাম বা তাই ৰিকুৱেষ্ট কৰা লগা গীত আমি খেল লগা মিউজিক বেংকটো নাথাকা হৈছে যে তো বাইখুন মুন্দা আপুনি দুচৰা গীত এটা ৰিকুৱেষ্ট কৰিব পাৰিব অ'কে তো মাই ডিয়াৰ ফ্ৰেণ্ডছ শুনিবি দিলৱালী 2015 চেল লগা ফিল্মৰ অৰিজিত সিং আৰু অন্দৰা মিত্ৰা লগা অৱস্থে

Public Distribution System, PDS. এইটো লগা ভিতরে ঘৰ খান তো এক জুনতে এক মহিনাতে 5 কেজি চাউল তো পাব আৰু অন্ত্যোদয়া হাউচ হোল্ড খান তো 35 কেজিস একটা ঘৰে আৰু এইটো একটা মহিনা কারণে এইটো প্রায়োরিটি আৰু অন্ত্যোদয়া হাউচ হোল্ড খান তো মিলাই না 75% রুরাল পপুলেশন আৰু এইটো বা 50% আর্বান পপুলেশন এইটো তাক এক্সটেন্ড করব PDS পৰা তাৰ লগা দাম ইস্যু কৰা তো শিডিউল ওয়ানতে Rupees 3, 2, 1 per kg. Aro itu to rice, wheat, aro millets ase. Itu to 3 saal pochote revise kuri dibole pare. Children's entitlements. Bachakan junto 6 mahina pra 6 saal laga bachote ase. Itu khan to iku na dina free of charge. Local angawadi khan lagate khalwa to pabo. Bachakan junto saal 6 pra 14 laga majote ase. এইটো কান্দো একদিনতে একবার ফ্রি খা লওয়াতো পাবো এইটো স্কুল হলিডেস খান নামিলাই না আৰু এইটো সব গভর্নমেন্ট আৰু গভর্নমেন্ট এডেড স্কুলস খান ক্লাস 8 তক কান্দো সব পাবো বাচ্চা খান যোনটো মাল নিউট্রিশন পৰা দুখ পাই এইটো খান কেতো ফ্রি অফ চার্জ লোকাল অঙ্গনবাদী খান পৰা খা লওয়াতো দিব এনটাইটলমেন্টস অফ প্রেগনেন্ট এন্ড ল্যাকটেটিং ওমেন সব প্রেগনেন্ট আৰু ল্যাকটেটিং আমা খান দো লোকাল অঙ্গনবাদী খানতে প্রেগনেন্সি সময়তে আৰু বাচ্চা পাইনা 6 মহিনা পছতে সব ফ্রি খা লওয়াতো লোকাল অঙ্গনবাদী খান পৰা দিব এইটো খালি নহয় না মেটার্নিটি বেনিফিটস রুপিস 6000 ইনস্টলমেন্টস লগা হিসাবতে পাব খা লওয়া দিয়া কোৱা লগা হিসাব তো গরম পাকাই না দিয়া নহলেবি গরম কৰি না দিয়া নহলেবি তার খান লগা রেশন তো গড় লৈ যাবলৈ দিয়া এইটো সেন্ট্রেল গভর্নমেন্ট পৰা কৈ দিয়া লগা আছে খা লোৱা সব তো নিউট্রিশনেল নর্মস শিডিউল 2 দে দিয়া এইটো লগা হিসাবতে যাবনে লাগে বাকি আৰু বাচ্চা খান লগা এনটাইটলমেন্টস খান তো স্টেট গভর্নমেন্ট পৰা স্কিমস দিয়া লগা গাইডলাইনস হিসাবতে পৰা যাবলৈ লাগে আইডেন্টিফিকেশন অফ এলিজিবল হাউসহোল্ডস এইটো বিল পৰা তো PDS এনটাইটলমেন্টস খান লগা এলিজিবল হাউসহোল্ডস আইডেন্টিফাই কৰিবলৈ একো ক্ৰাইটেৰিয়া দিয়া নাই চেণ্ট্ৰেল গভৰ্ণমেণ্ট পৰা ষ্টেট ৱাইজ কভাৰেজটো চেণ্ট্ৰেল গভৰ্ণমেণ্ট পৰা ডিটাৰমাইন কৰিব এইটো পথতে কোনটো মানুহখন এইটো পাবলৈ পাৰিব এইটোতো চেঞ্চেছ পপুলেশ্যন লগা হিচাপতে পৰা জানিবলৈ পাৰিব এইটো পথতে এইটো গড়খানটো আইডেণ্টিফাই কৰিবলৈ ষ্টেট গভৰ্ণমেণ্টছ পৰা অন্ত্যোদয়া লগা স্কিমছ লগা গাইডলাইনছ হিচাপতে চাই না কোনটো গড় এইটো লগা ভিতৰত আহিব এইটো চাই যাব এইটো গড়খানটো আইডেণ্টিফাই কৰিবলৈ 365 টেষ্ট লগা মাজতে কৰি দিবলৈ লাগে এইটো গড় লগা লিষ্ট খানটো পাব্লিক জেগাতে থালি না সব মানুহে দেখিবলৈ পাৰিলা হ'বলৈ লাগে ফুড কমিশ্যনছ এইটো বিলৰ পৰা ষ্টেট ফুড কমিশ্যনছটো বনাবলৈ লগা হিচাপতে দিয়ে ষ্টেট কমিশ্যন লগা মেইন ফাংচনটো এইটো লগা একটো চাবলৈ কাৰণে আছে গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্টছ আৰু তাৰ খান লগা এজেঞ্চিছ খানকে এডভাইচ দিবলৈ আৰু এনটাইটলমেণ্টছ ভায়োলেট কৰা খানটো ইনকোৱাৰ কৰিবলৈ ষ্টেট কমিশ্যনছ খানটো এইটো খালি নহয় না ডিষ্ট্ৰিক্ট গ্ৰেভেন্স ৰিড্ৰেছল অফিচাৰ খান লগা এপিল বি শুনি না এনুৱেল ৰিপৰ্টছ বনাবলৈ লাগে ট্ৰান্সপেৰেঞ্চি এণ্ড গ্ৰেভেন্স ৰিড্ৰেছল এইটো বিলৰ পৰা 2 টাইৰ গ্ৰেভেন্স ৰিড্ৰেছল ষ্ট্ৰাকচাৰো আমি খানকে দিয়ে এইটো লগা ভিতৰতে ডিষ্ট্ৰিক্ট গ্ৰেভেন্স ৰিড্ৰেছল অফিচাৰ DGRO আৰু ষ্টেট ফুড কমিশ্যন আছে ষ্টেট গভৰ্ণমেণ্টছ খান বা ইণ্টাৰনেল গ্ৰেভেন্স ৰিড্ৰেছল মেকানিজম বি থাকিবলৈ লাগে যোনটো লগা ভিতৰতে কল চেণ্টাৰছ হেল্পলাইনছ এইটো খান নিচিনা থাকিবলৈ লাগে ট্ৰান্সপেৰেঞ্চি প্ৰভিজনছ ট্ৰান্সপেৰেঞ্চি প্ৰভিজনছ লগা ভিতৰতে আছে কৈলে পাব্লিক ডিষ্ট্ৰিবিউচন ছিষ্টেম লগা ৰেকৰ্ডছ খানটো চব পাব্লিক ডমেইনতে থাকিবলৈ লাগে সময় সময়তে PDS আৰু আলাক ৱেলফেয়াৰ স্কিমছ খান লগা ছ'চিয়েল অডিট খানটো কৰিবলৈ লাগে ইনফৰ্মেশ্যন আৰু কমিউনিকেশ্যন টেকন'লজিটো চলাবলৈ এইটোৰ পৰা ট্ৰান্সেকশ্যন খানটো চব ৰেকৰ্ড কৰিব চব লেভেলছ খানতে কমিটিছ খান বনাই না এইটো স্কিমটো ছুপাৰভাইজ কৰিবলৈ ডিষ্ট্ৰিক্ট গ্ৰেভেন্স ৰিড্ৰেছল অফিচাৰ্ছ DGROs খানটো ষ্টেট গভৰ্ণমেণ্টছ খান পৰা এপইণ্ট কৰিব চব ডিষ্ট্ৰিক্ট কাৰণে আৰু তাৰ খানটো আমি খান লগা কমপ্লেইন এইটো শুনিব আৰু ষ্টেট গভৰ্ণমেণ্ট পৰা কি লগা একশ্যন ল'বলৈ দিনা আছে এইটো ল'ব যদি আপুনি খান পৰা কমপ্লেইন

thousand, aro miscellaneous docket feeding crew itu kan nishna itu tu rupees 3000. Itu laga total tu rupees 58,580 ini ga ase. Pehla sal laga income itu tu 480 des shuru kore pochote. 24 gauri bacha thakya de 8 gauri 7 maki aro 1 mota tu replacement stock karone rakhibi aro bacha 16 gauri bacha khan tu rupees 2500 ekta gauri hisab te bikabi eniga huile rupees 40,000 ola ase. First year profit aro loss expenditure to 58,580 ase, income to 40,000 ase aro deficit minus to 18,580 eniga ase. Itu thakishe care and management of newborn piglets. আজি আমি খান লগা প্ৰগ্ৰাম দ ইয়াতে পৰা আছিস কৰিব শুনি লোৱা চব মানুহকে খুচি জনাই দিয়া আছে আহিয়াকালি নতুন কথা লৈ না লগ কৰিয়া হ'ব।